ওবাকে গুরু বাকে গুরু বাকে গুরুজি বলো ওবাকে গুরু বাকে গুরু বাকে গুরুজি বলো ਸੱਚ ਨਾਮ ਜੀ ਬੋਲੋ ਨਿੱਤ ਨਿੱਤ ਜਪੀਏ ਤੇਰੇ ਨਾਮ ਜੀ ਬੋਲੋ ਨਿੱਤ ਨਿੱਤ ਜਪੀਏ